সেদিও দুষ্ট বেগান নারাও। তুমি সুন্দর তুমি সিয়ানে তুমি সুগর সুজানা, সকল যোগী আর জ্ঞান ধ্যান এক নিমক না কিমত জানা। তুমি নায়ক তুমি শত্রপত, তুম পূর হে ভগবানা, পাবো দান সন্ত সেবা হর, নানক সদ কুরবানা। সারং মহল্লা পঞ্চমা। ਮੇਰੇ ਮਨ ਚੀਤ ਆਏ ਪ੍ਰੇਰੰਗਾ, ਬਿਸਰਿਓ ਤੰਦ ਬੰਦ ਮਾਇਆ ਕੋ, ਰਜਨ ਸਬਾਈ ਜੰਗਾ ਰਹਾਓ। ਹਰ ਸੇਵਾ ਹਰ ਦੇ ਬਸਾਵੋ, ਹਰ ਪਾਇਓ ਸਤਸੰਗਾ, ਐਸੋ ਮਿਲਿਓ ਮਨੋਹਰ ਪ੍ਰੀਤਮ, ਸੁਖ ਪਾਏ ਮੁਖ ਮੰਗਾ। ਪ੍ਰਿਯ ਆਪਣਾ ਗੁਰ ਬਸ ਕਰ ਦੀਨਾ,